0: हेलो फरमाइश।
1: हेलो फरमाइश। नमस्कार बग्गा सर।
0: नमस्कार। हेलो फरमाइश में आपका बहुत बहुत स्वागत है।
1: सर मैं चराइदेव जिलार हुनारी पुरा भाईकन मुंडा कलो।
0: भाईकन मुंडा कॉल करा कने बहुत बहुत धन्यवाद। केनो को आसे आपनी?
1: মই ভালে আছো স্যার। আপনি?
0: ময়ো ও ময়ো খুব ভাল।
1: আজি শুনিব বিচাৰিছিলো বাজি সিনেমাখনৰ
0: ওকে
1: ধীরে ধীরে আপ মেরে দিল কে মেহমা হো গে। যদি আছে বজাই দিবছো। মই বন্ধু কেইজনৰ নাম লৈ বিচাৰিছো। তেওঁলোকো মানে আকাশবাণী নিয়মীয়া শ্ৰোতা।
0: ওকে
1: অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেশ নাগনপুৰী, যোগেন্দ্ৰ ৰংপি, ৰমেশ পাত্ৰ, অঞ্জলী বসুমতাৰী, দাৰাচাৰ বসুমতাৰী, চন্দ্ৰকান্ত টাই, সোণাৰাম লালুং, বৰষা পানীকা আৰু বিনোদ গগৈ আৰু বহুত আছে।
0: আচ্ছা, সবক ডেডিকেট কৰিব পাৰে আপুনি?
1: আৰু আকাশবাণী ইটানগৰৰ সমূহ ঘোষক ভূমিকাসকলেও
0: ओके। तो भाई कौन मुंडा जी, कॉल करने के लिए बहुत बहुत धन्यवाद। सुनते हैं आपके पसंद का गाना बाजी फिल्म से।
1: जी जी, बहुत आपको भी बहुत बहुत धन्यवाद।
0: धन्यवाद।

0: हेलो फरमाइश.
1: हेलो फरमाइश.
0: नमस्कार
1: नमस्कार
0: नमस्कार. हेलो फरमाइश में आपका स्वागत है.
1: मैं रमेश पात्र हूँ. रमेश पात्र कोई आसिलो?
0: रमेश पात्र जी कॉल करा कने बहुत बहुत धन्यवाद. केने को आसे आपने?
1: मैं गुलाहाटर पा गुलाहाट बेतनी स्टेशन पा फोन करी आसु.
0: ओके होय होय रमेश जी कॉल करा कने बहुत बहुत धन्यवाद. केने को आसे आपने?
1: मैं ভালে আছো. আপোনাৰ ভাল নহয়?
0: হয় হয় মই খুব ভাল.
1: আপোনাৰ তাত চিনাই ভাল. আজ মেৰা ফিল্ম কা নাম হগা বগাবত.
0: বগাবত ওকে
1: বগাবত. আৰু গানে কে বলগা মেৰে মেহবুব তুজে সালাম.
0: ওকে জি জৰুৰ সুনাংগে. অৰ কিন লোকো ডেডিকেট কৰনা চাহেঙ্গে?
1: ডেডিকেশন হে পহলে আপকো
0: থ্যাংক ইউ. বহুত বহুত ধন্যবাদ.
1: কোন মুন্দা অমল বসুমতারী বিমল বসুমতারী আর মেৰা শ্রীমতী রুনু পাত্র হে সামনে বেসা হে সুরেন্দ্র রংপি চন্দ্রকান্ত টাইট ভগবান সিং পরমার রমেশ প্রজাপতি পূরণ সিং বর্মা ওর সবই শুনে
0: ওকে সবই ডেডিকেট করার চাহতে জি. তো রমেশ জি কল করতে বহুত বহুত ধন্যবাদ. আমি আপনার পছন্দ কাজ গানা শুনা রে.